0: अरे भाग ना, दिखता है डंडा मारेगा तो एकदम ठंडा कर देगा, भाग भाग, रास्ता छोड़ छोड़ छोड़ छोड़ छोड़।
1: অনিল কি একটা ইডিয়েট জুটিয়ে দিল, আমাকে মাঝ রাস্তায় ছেড়ে দিয়ে কিনা হাঁটতে বলে, যাচ্ছে তাই, জাস্ট যাচ্ছে তাই, দুনিয়াটা একদম রসাতলে গেল।